গুড মৰ্ণিং, এইটো আকাশবাণী কহিমা ফুজুলা খবৰ কৰি আছে কেতু খমেৰে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীটো কৈছে কি ইণ্ডিয়া আৰু নেডাৰলেণ্ডছটো মিলাই কিনে কাম কৰি আছে একটা বিশ্বাস কৰা লগা ট্ৰান্সপেৰেণ্ট আৰু ফিউচাৰ ৰেডি ছাপ্লাই চেইনটো বনাবলৈ গ্ল'বেল ডিষ্ট্ৰাপশ্যনকে চাই দিবলৈ। একটা কমিউনিটি কাৰ্যক্ৰমতে যোৱাকালি হেগ নেডাৰলেণ্ডছতে কথা কৰি কিনে পি এম মোদী কৈছে কি দুনিয়াটো বোলে বেছি নাজানিয়া লগা দিগদাৰী জাৰি থকা লাৰাই আৰু উঠি থকা এনাৰ্জি ক্ৰাইচিছতে চামনা কৰি আছে। তাইৰ পৰা খবৰ কৰিছে কি